0: क्लास तुम क्वाफी
1: चने तो टान जो दे उठनी चने बाबा नाम दिया स्टेन नो आ चिम फनुर को लोग फन ले तान नो खुश ने तो तुम ये के खुश ऐसा यार ची सको से ये कोरोना ये कोरोना चिन ना बोला मिस ये चिम चिम आ फाटा नो
2: से कुसा लून फिया न्यारा पा ठाठुन तो ना कुसे फन रे तान ना fa nanisy sel ty feko toko sady izay tamin'ity sina
3: bisosy
2: ny tany sany etsy azy lavana le bisoa fianakaviana izany ataonao hoana moa izany tsy araba fianakaviana tamin'ity sara vao izao namonjy fiany ny ankizy lo kosa tamin'ity fa nyona fotsiny fa tsy etsy nanao bisoa kosa aloha tamin'ity
1: raha ny teo aminay indray aloha izany de ohatrany hoe tsy dia nafinaritra zanyko zavatra tsy afaka mifandraiky tsy afaka ohatra zany hoe tsy afaka nafandraitana anatry zany tsy afaka natao ohatra hoe tsy dia afaka mifampikosokosona zanyko tsisy bizoko vady amanjanaka ao an-trano ihany ohatrany hoe vady amanjanaka ao an-trano ihany zany zao di ny ohatrany hoe tsy afaka misaraka anao ohatra hoe ny fianakavianako akaiky any zany laza tefa ohatra ny enenina velona toa dia manda hoe mbola andry coronavirus zao a tsy afaka mifandray tanana tsy afaka mifandray tsy afaka mifa manao bezo zany e
4: fandolo miaraba miteny fotsiny ka ako efa miakina amin'le hoe faninao fahasalamana fitandrona fahasalamana
5: fampiaraba tsotra fotsiny di mifandondona kely manao dona tanana zany mba ohatra atsika sianao zao zay fotsiny di izy ka araka le zava-misy moa zany di tsy afaka mifanoroka fa zista hoe mba fandona tanana fotsiny di zay
0: saotra tompoko lahy saotra tompoko vavy.